0: आप रविवार श्री अखिल भारतीय संगीत सभा में श्री एनएस कल्याण रामन द्वारा प्रस्तुत मृदंगम पर लाइव विन्यासम सुना। यह कार्यक्रम आकाशवाणी विजयवाड़ा के स्टूडियो में रिकॉर्ड किया गया था और आकाशवाणी दिल्ली केंद्र से प्रस्तुत किया गया है। अगले कार्यक्रम के लिए प्रतीक्षा कीजिए।
1: You have been listening to Laya Vinyasam on Mridangam by Sri N.S. Kalyanuraman in the Ravivasariya Akhila Bharatiya Sangeeta Sabha. This program was recorded in the studios of Akashwani Vijayawada and this broadcast came to you from the studios of Akashwani Delhi.
2: Akashwani Agartala, ekhon janiye dicche amader agamikaler onushthan suchi. Sokal 6ta bije 10 minute সুভাষিত অনুষ্ঠানে শুনবেন রামকৃষ্ণ কথামৃত থেকে পাঠ। 6:15 ভক্তিমূলক গানের অনুষ্ঠান অঞ্জলি শুনবেন বিভিন্ন শিল্পীর কণ্ঠে। 6:25 ককবরক অনুষ্ঠান হায়ংনে খোরাং। 7:05 রবিকিরণ অনুষ্ঠানের শিল্পী তড়িৎ চৌধুরী। 7:45 অভিজ্ঞাপন। 8:40 যুববাণী। 9:10 দেশবন্দনা শুনবেন সমবেত কণ্ঠে। 9:30 বাংলা আধুনিক গান শুনবেন বিভিন্ন শিল্পীর কণ্ঠে। 10:00 হিন্দি ছায়াছবির গান। 10:30 বিজ্ঞাপনদাতা আয়োজিত অনুষ্ঠান। 11:00 শুনবেন বাংলা ছায়াছবির গান। 12:00 ককবরক অনুষ্ঠান নগুল। 12:30 ককবরক অনুষ্ঠান খেরেংবার। 1:05 রবীন্দ্রসঙ্গীত শুনবেন বিভিন্ন শিল্পীর কণ্ঠে। 1:40 লোকগীতি শিল্পী পরীক্ষিত বালা। 1:50 নজরুল